0: Dat blijft een heerlijk liedje om zo naar te luisteren, hè?
1: Queen Victoria
2: Queen Victoria की तरह कैसे देख सकती हैं आप? आप तो वैसे ही लगेंगी मलिका तिलफरिया।